0: মই জিন্দা থাকিলে বি বিচনা দি সোমাই নাই, জিন্দা থাকিলে তো একো লাভ নাই। তো জিন্দা থাকিলে বি মানুহ নিচিনা কি কৰিব পাৰে, খাবলৈ কি মন যায় আছে, তুমি কোৱালিটি লাইফ এনেয়া আপোনাৰ কিবা কৰে। বেছি মানুহ হতে এনেই এইচ আই ভি থাকিলেতো কি খাব লাগে কি নাখাব লাগে এনেকুৱা বি সুধি থাকে। তো এই কিস্তিমটোতো এইচ আই ভি থকাটো এনেই ব্লেছিং ইন ডিছগাইজ নিচিনা এটা আছে মোৰ কাৰণে। হলিবি মই বি এইটো থকাৰ পৰা মোলা লাইফষ্টাইল বি মোৰ চেঞ্জ হৈছে, নহ'লেতো মই এইটো ইটো লগা বেমাৰ আছে মই ডায়গনোজ কৰা নাই বুলিতো মই ওলাই বা মদো দাৱাই পৰা বি খাই নাই বি মৰি নাই বি থাকিব দেখিছোঁ। মোলা ফ্ৰেণ্ড কাম বি একেলগ উঠি থকা কাৰণ হাৰ্ডলি একটা দুইটাই আছে না মহঙা টাইম দি থকা কাৰণ বেছি ৱালা মৰি যাইছে বুলি বি মই বি ইটো থকাৰ পৰা লাইফ চেঞ্জ কৰি নাই মই বি আজি তাক জিন্দা কৰ না এনেকুৱা হৈ আছে। বেছি মানুহ এনেকুৱা ভাৱনা কৰি আপোনাৰ হিচাপে এইটো কি কি এনেকুৱা কৰিলিবি ক'ত আপোনাৰ কেনেকুৱা আছে এনেকুৱাই আছে না হ'লিবি মন খালি এইটো আছে কি আপোনাৰ পৰা এটা লাগত মনতে এইটো দাৱাইটো একদিনতে একটাটো খাব লাগে এইটো আছে কইনা আপোনাৰ দিগদাৰ দিয়া গাঁৱতে এনেকুৱা শুনে এইটো থাকিলে বি মানুহে কি কৰে এইটো চব কৰিব পাৰে, খাবি কি আছে চব খাব পাৰে হ'লিবি এইচ আই ভি লগাটো এইটো ইটছ এ ক্ৰনিক মেনেজেবল ডিজিজ। আমি কাম প্ৰায় চাবলৈ কিবা আছে বুলি তো মই এতিয়া 26 আছো বুলি বি মোৰ লগা ছাতি কাৰণে কিলো তাহান তো তাহান 40 ইয়াৰ্ছ বি পুঞ্চি আছো তাহান লাইক এনে এটা নৰ্মেল নিচিনা তাহান বি ফেমিলি আছে বাচ্চা কাম বি ডাঙৰ হৈছে ছাতি বি হৈছে তাহান আৰু এতিয়া নিজৰ কাম বি কৰি নাই নিকা ভাল কৰি নাই এনেকুৱা থাকি আছো তাহান স্টাৰ্টিং দি এইচ আই ভি এইটো এনেকুৱা আছে দে এইটো এনেকুৱা এইটো হোৱাৰ পৰা ষ্টিগমা বি বেছি হৈ যাইছে তাতে বা আৰু ডিস্ক্রিমিনেশন খান বি তখন বি কিবা হয়ে যাচ্ছে। তো এটো লগা ফিয়ার বাই বি মানুষ ফ্রিলি আইনা নলে এটু বি একটা আছে বিকজ এটো বিমার লগা অ্যাওয়ারনেস তো এনেকা ক্রিয়েট করে দিছে কি একটা ফিয়ার সাইকোসিস ক্রিয়েট করেছে এটো বাই তো এনেকা হলি বি কি এনেকা লগা নয় না মঙ্গলা নিজের পিপল লিভিং উইথ এইচ আই ভি খান লগত বি একটা সেলফ স্টিগমা থাকি যায় হ্যাঁ মই এটো লাগিয়েছি তো মানুষ মই জানিব এনেকা করি না নিজৰ লগা জেগাতে চাৰ্ভিচ নহ'লে না আলগ জেগাতে লোৱা লগা বি বেছি আছে এইটো পৰা মই এনেই পাব্লিক আংগী ক'বলৈ মন যাওঁ দেৱী কি চাৰ্ভিচেছ আছে এইটো আইনা লৈ বেছি পাল হ'ব।
1: এতিয়া ইউনি 15 ইয়াৰ্ছ এইচ আই ভি পজিটিভ হ'লিবি, হেল্থি হৈ কিনে ফেমিলি বি থকা, তাৰ লগা লাইফ জাৰ্ণি শ্বেয়াৰ কৰা ওপৰ শুনিব।
2: মই যদি ইউনি আছে মই বি একটা পজিটিভ নেটৱৰ্ক কৰি কিনে একটা আছে অৰ্গেনাইজেশ্যন Network of Kohima District People Living with HIV and AIDS koi to itula short the KMB plus koi moi tatibi ek member ase aro more than 15 years itu feel de he community khan logode milikena kam kore gena ha ekta ase mona life story koshe kole do shilamba ase hole bi alop apni hange share kore dibo moi bi chukri ekta thaka time de HIV detect kora lagase তো এইটো টাইম দেতো মহানা সোসাইটি খান এইটো এইচ আই ভি হলে কি হয় এইটো নাজানা লাগা একটা এনেকুৱা টাইম দে ডিটেক্ট কৰা লগা আছে। ডিটেক্ট কৰা টাইম দেতো মই একচুৱেলি কিডনি প্ৰব্লেম থাকি না হস্পিটেলাইজ থাকিছে এনেকুৱা না কিডনি ট্ৰিটমেণ্ট কৰাটো ইম্প্ৰুভ নহয় এনেকুৱা এইচ আই ভি টেষ্ট কৰিলে লাগিয়ালা আহি যাইছে মই উত্তু লগা টাইম দে মোলা ষ্টেটাছ ৰিপৰ্ট এইটো বি মই মোলা ফেমিলিজ কাংকে 1 week নিচিনা মই লুকাই কিনে ৰাখিছে মই কিনি তাহাঙ্গে ক'ব আৰু মই বি ভাল থকা টাইম দে এইটোলা কিছাটো মানুহ ইমান বিয়া বিয়া বি কয় না এইটো কাৰণ এনে আহো যায় এনে আহো যায় এনেটো শুনি কিনে আহিছে মানুহলা কথা এনেৰ পৰা সেই শুনি কিনে আহলাহে আছে তো ৰিয়েলিটিতে মই এনেকুৱা লাগি যাইছে মই কিনিঙা মোলা ফেমিলি কাংকে এইটো বি শ্বেয়াৰ কৰোঁ আজিৰ পৰাতো দাৱাই বি লোৱা বি নালব মোলা ট্ৰিটমেণ্ট বি নকৰোঁ এনেই এনেকুৱাহে থাকি না এনে মৰিব গ'লে মৰিবলৈ দিবি শুনা মোলা মন যে এনেকুৱাহে থাকিছে মই এনেয়া হৈ যাইছে গ'লে বি তাহান জানিয়া পিছি দে একো নহয় আপুনি এইটোৰ পৰা খতম নহ'ব না আপুনি লা এতিয়া বি কাম বিশ্বাস আছে আপুনি এইটোৰ পৰা আৰু আগে যাবলৈ পাৰিব আপুনি লা হেল্থে ইম্পৰ্টেণ্ট আছে আপুনি ঠিক পৰা ট্ৰিটমেণ্ট কৰিছে বোলে একো নহয় এনেয়া শুনা তাহান বি নাজানে হ'লে বি তাহান দ মোক পৰাটো মই কেতো এনেকুৱা এনকাৰেজ কৰি কিনে মোক এবি দি আছে হ'লে বি মোলা মন দেতো ফুটি আছে মই না এইটো মই এনেয়া হৈ যাইছে মানুহ মই কি ক'ব মই কি কোৱা লাগি ছাৰিবি মোলা ফেমিলিজ কাংকে কি ক'ব ভাপনা কৰি কিনে একদম বেমাৰ বি আৰু ভাল হ'বলে লা জেগাতে আৰু চিৰিয়াছ চিৰিয়াছে হৈ যাইছে মই এনেকুৱা লা চিটুৱেশ্যন ফেচ কৰি কিনে আহিছে হ'লে বি ঈশ্বৰ মৰম পৰা চব মানুহ লগা ছাপৰ্ট কাৰণে একো এনেকুৱাটো হ'বলৈ নাতি কিনা আজি তক এনেকুৱা হেল্থি থাকিবলৈ পাৰি আছে ষ্টিগমা ডিস্ক্ৰিমিনেশ্যন তো ফেচ কৰা নাই এনেকুৱা নাই মই ফেচ কৰি কিনে আহিছে ভাৱনা কৰিছোঁ বোলে অতো টাইম দিয়ে তো

ফাজি ভাই বিলাকৰ কাৰণে দিয়া হিন্দী ফিল্ম ইগেজ প্ৰগ্ৰামটোৱে সবচে পহিলাতে আপোনালোকে জানুৱাৰ ফিল্মত উদিত নাৰায়ণ আৰু সুনিধি চৌহান লগা আৱাজটো শুনিলে। প্ৰগ্ৰামত এইবাৰ দুচৰা গীত দি আছে মুঝে ৰেহনা হে তেৰি দিল মে ফিল্ম কি গীত গাই আছে শেখৰ ৰাফ জেনী।

0: এইটো আকাশবাণী এফ এম ট্ৰেগাবেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময়তে আনি দিয়ে আছে কোহিমা টাউন বিটৰ লগা ৰেল টাইমতে ট্ৰেফিক আপডেট। মনখোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হলে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে। সাউথ বাউণ্ডেটো হলে হালকা ট্ৰেফিক দেখাই দি আছে। যদি আপোনাৰ কাৰণ আলাগ ৰাস্তা ল'ব কৈলে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি। পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তাটো বি নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে কিন্তু ছাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'বলৈ কাৰণে আপোনাৰ কাৰণ ইচ্ছা আছে কৈলে মানে ল'ব পাৰে পাৰা মেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি ৰোড নহ'লে বা লেডিজ মাইলছ ৰোড। টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুয়োটাতে বি মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু ইমান ভাৰী বি নহয় ইমান হালকা বি নহয় মাজতে আছে। আলাগ ৰাস্তা ল'বলৈ মনখন ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট নহ'লে বা ফুলবাৰীৰ পৰা লৈ কিনে খুজেজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট। রাজু পয়েন্ট পৰা লৈ কিনে সেন্সেস পয়েন্ট মাজত লগা ৰাস্তা দিবি নর্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুইটা দিবি মডৰেট ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৈলে ল'ব পাৰে সেন্সেস পয়েন্ট পৰা লৈ কিনে এন এইচ এ কে। হাইস্কুল জাংচন পৰা লৈ কিনে সেন্সেস পয়েন্ট মাজত লগা ৰাস্তা নর্থ বাউণ্ডেটো হলে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে কিন্তু ছাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৈলে আপোনাৰ কাৰণ ল'ব পাৰে বেলিগ্ৰাম ৰোড পৰা লৈ কিনে ডি বি এছ নহ'লে বা হাইস্কুল জাংচন পৰা লৈ কিনে টি মডেল ৰোড আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে সেন্সেস পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু ছাউথ বাউণ্ড দুয়োটাতে বি হালকা হালকা ট্ৰেফিক দেখাই আছে। শুনি থকা সববিলাক যদি আপোনাৰ কাৰণ নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফালে যাই আছে কৈলে মানে এইটোকে নৰ্থ কহিমাকৈ, আৰু যদি আপোনাৰ কাৰণ পি আৰ হিল ফালে আহি আছে কৈলে মানে এইটোকে ছাউথ কহিমাকৈ। এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট। শুনি থকা সববিলাক আপোনাৰ কাৰণ প্ৰগ্ৰেম লগত জুৰি থাকিবি, আকৌ বি আনি দিয়া হ'ব ৰেল টাইমতে ট্ৰেফিক আপডেট।
1: Dynamic performance, sleek design. Explore Maruti Suzuki Alto K10. Comes with a mileage of 24.90 km per liter. Smart Pay Studio, 15 plus safety features including 6 airbags, Next Gen K-Series, 1.0 liter dual jet, dual vivity engine and spacious interiors.
2: Get attractive offers up to ₹67,500. Offer till stock lasts. Visit your nearest Maruti dealership today. Terms and conditions apply.

জিন্দগি না মিলেগি দুবাৰ ফিল্মত আপোনালোকে ডমিনিক চেৰিজো, ক্লিণ্টন চেৰিজো আৰু লয় মেণ্ডনছা লগা আৱাজটি শুনিলে শুনি থকা চববিলাক শুনিব। জায়েণ্ট ভাইকি লাভ ষ্টৰী ফিল্ম কি গীত গাই আছে শচীন আৰু শ্ৰেয়া ঘোষাল।

এইটো আকাশবাণী এফ এম ট্ৰেক এভেন এক চৌথিন মেগা হৰ্ট শুনি থকা সববিলাক এতিয়া সময় টিভি আকৌ আনি দি আছে কহিমা টাউন লগা ৰেল টাইমতে ট্ৰেফিক আপডেট। মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু ইমান ভাৰী বি নহয় ইমান হালকা বি নহয় মাজতে আছে, কিন্তু চাউথ বাউণ্ডেটো হ'লে হালকা ট্ৰেফিক দেখাই আছে। আপনার খান আলাগ রাস্তা লবলে মন আছে কইলে মানে লব পারে ওল্ড মিনিস্টার্স হিল পরা লইগিনা জেল কলোনি, পি এইচ কিউ জাংশন পরা লইগিনা মেজর জাংশন মাজত লাগা রাস্তা দিবি নর্থ বাউন্ডে মডারেট ট্রাফিক দেখায় আছে, কিন্তু সাউথ বাউন্ডে হালকা ট্রাফিক দেখায় আছে। আলাগ রাস্তা লবলে ইচ্ছা আছে কইলে মানে লব পারে পারা মেডিকেল পরা লইগিনা টি মডেল আর আই জি রোড নহলে বা লেডিস মাইলস রোড, টিসিপি পৰা লৈ কেনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটাত বি ট্ৰেফিকটো হালকা ইমান হালকা বি নহয় ইমান ভাৰী বি নহয় মাজতে দেখাই দি আছে। আলাগ ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে টি চি পি পৰা লৈ কেনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কেনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কেনে খুচেজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট, ৰাজু পইণ্ট পৰা লৈ কেনে চেঞ্চেছ পইণ্ট লগা মাজতে বি নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটাতে বি মডৰেট ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কেনে এন এইচ এ কে, হাইস্কুল জাংশন পৰা লৈ কেনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে মডৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'বলৈ মন খান ল'ব পাৰে বিলিগ্ৰাম ৰোড পৰা লৈ কেনে ডি বি এছ নহ'লে বা হাইস্কুল জাংশন পৰা লৈ কেনে টি মডেল ৰোড আৰু এন এইচ এ কে জাংশন পৰা লৈ কেনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটাতে বি হালকা হালকা ট্ৰেফিক দেখাই আছে। এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট, শুনি থকা সববিলাক আপোনাৰ খান আকৌ ৰেল টাইমতে ট্ৰেফিক আপডেট কহিমা টাউন লগা শুনিবলৈ পাব 3:30 বজাত।

চেন্নাই এক্সপ্ৰেছ ফিল্মত শুনিলেই শুনি থকা সববিলাক এইটো গীত গাই থাকিছে বিশাল দাতলানী, ব্ৰধা ভি আৰু স্মোকী। প্ৰগ্ৰাম শেষ কৰিবলৈ লাষ্ট সময় এতিয়া আহি পুঞ্জি যায় আছে। আপোনাৰখন সবকে জনাই দি আছে এতিয়াৰ পৰা অলপ পাছতে আপোনালোকে নিউজ হেডলাইনছ দিয়া শুনিব আৰু হিন্দী ফিল্ম গান প্ৰগ্ৰাম আকৌ কণ্টিনিউ কৰি দিয়া হ'ব। তো শুনিব ডেইজি বয়জ ফিল্ম কি গীত গাই আছে সোনু নিগম আৰু শিল্পা ৰাও।

0: tu tadi mohan first line of control kura manu laga bimar mohan veterinary khan basa bola git number 2 khalwa manu healthy thaki bolila khalwa mangso mas dud anda khan bolibi tu itu ekta number 3 du manu aro janwar conflict ola tu moi khan janibul laga tu hotai janwar ki blame kuri holibi first to manu bura problem do ani di manu study no kuri lido itu moi godo galti asi koi thai but mohan analyze kuri lido manu la galti bishi thai conflict ola tu kilu takan la jungul do khalwa na bira do mohan kati gina itu hoi thai itu bura moi khan bi itu bishi careful kuri lagi itia veterinarians khan na thakli tu tai khan treatment kiniya kuri bu suppose noilbi kunoba janwar khan itu dunia de bishi kum di ase harai jabule ase 100 200 thakibo noilbi few less than 100 tu inika time de judi mohan thuri gina ani gina zoo nishina de rakina noilbi rehabilitation centers conservation centers de rakina itu laga takhan la behavior study kurbo takhan pacha babule anda babule laga iniga kurado veterinarians na thakli do itu bhi aage nahi jabo biologists khan bhi lagi ase but without veterinarians khan na thakli do takhan la health care kon sabo takhan la psychology kon sabo takhan laga treatment noile bhi kidia ba crossing group na pare vision group le na tu ini time bhi do itia mohan guru kauri khan ki chulani sina itu takhan laga cement do line inject kuri dibu to iniga time de veterinarians khan na thakile to wildlife veterinarians itu conserve kuru na pare aro thuri shi injured kuri na ni treatment kuri na charibu elibi tu itu concept to veterinarians khan na thakile to age jabo na pare so itu bra veterinarians khan do itu conservation de bishi important
1: Wildlife veterinary science goes beyond rescue and treatment. It is also deeply connected to research and scientific collaboration. Veterinarians work with scientists, researchers, forest departments, and conservation organizations to study animal health, disease patterns, migration, and behavior. This research helps improve conservation policies and wildlife management strategies.
0: টেকনোলজি কইলে তো সবই ইটু তাই কি মই এখন স্টাডি করো বলে আছি ফর এক্সাম্পল তো ইয়া মই এখন ক্লাসিক্যাল এক্সাম্পল আমর ফাল্গুন তাই এখন কি থুরি কিনা ট্র্যাকিং ডিভাইস হালিছে তাই কি ট্রিটমেন্ট করি কিনা সাপোজ ডিভাইস তো হালি কিনা ফুটাইছে তাই কি ট্র্যাক করব পারে জিপিএস পর নইলে বি রেডিও কলারিং করব পারে আর বাকি তো তাই এখন ট্রায়াঙ্গুলাইজ করি কিনাই ব্লাড লবো নইলে কি লবো স্যাম্পলস তুই তখন কৰি বুলি তো কিবা দিবি পঠাব লাগে লেবটি মানুহ নিচিনা টেষ্ট খানটো কৰি হলিবি ইণ্ডিয়া দি হলিবি চবটো নাপায় নট ভেৰি ৰেলি এভেলেবল তো এইটো লগা চেলেঞ্জেছটো বেছি আছে হলিবি মনিটৰিং এছপেক্ট টু জি পি এছ খান হালিব পাৰে ৰেডিঅ' কলৰিং কৰিব পাৰে এইটো এনেকুৱা এটা আছে মই এখন কেতিয়া তাইখান কি বাচা পাই কিনা নহলিবি আণ্ডা দি কিনা ওলাই কিনা ৱাইল্ড দি পঠাব এনেকুৱা কৰিলে তো পাৰাটাক মহেন ইমান ক্লজ কৰোঁ বুলি কুচিছ নকৰি বিকজ হিউমেন ইমপ্ৰিণ্ট কৈ এইটো মানুহ পৰা কেলে তাইখান বেছি ক্লজ কৰিলে তাইখান ৱাইল্ড দিবি ছাৰ্ভাইভ কৰিব নাপাৰিব চ' আপুনি লগা পাৰ্পাছটো কি আছে ৱাইল্ড দি তাইখান এইটো পাচাকানটো নহ'লে বি কি কিটো ছাৰিব কৰিলেতো পাৰাটাক তাইখান লগা ৱাইল্ড দি কেনেকুৱা আছে এনভাইৰমেণ্টটো মোখান এইটো দিব আৰ্টিফিচিয়েলি ওলাবি মোখান পৰা বনাই দিব ইনিয়া কৰি না ইমান কণ্টেক্ট নাথাকিব লাগে কেতিয়া কণ্টেক্ট বেছি ক্লজ হ'ব তাইখান ৱাইল্ড দে ৱাপাছ পি যাবলৈ মন নাথাকে আৰু তাইখান লা ৱাইল্ড নেচাৰটো হাৰাই যায় তো ছাৰ্ভাইভেল কম দি হৈ যায় এইটো পৰা পাৰ্পাছটো কি আছে কনজাৰ্ভেশ্যন এইটো লাইন ড্ৰ কৰিব লাগে ইয়াতে পালিব বুলিতো এইটো আনাডাৰ এইটো আলাগ কথা এইটো পৰা মোখান চব এইটো ভাৱনা কৰি কিনা টার্গেটটো কি আছে এইটো চাই কিনাই কামটো কৰি থাকে

0: সব সরকার হেলথ সেন্টার তে বিপি লাগা ফ্রি চেক আপ ট্রিটমেন্ট আর কাও ভাল থাকবা মদব দি আছে বিপি লাগা কোনবা সওয়াল থাকিলে টোল ফ্রি নম্বর 1800 1166 66 66
1: কল করবি News, music and entertainment. This is FM Trakuban. FM 103 megahertz.
2: Good evening listeners, it is Akashvani Kohima. FM Trakuban 103 megahertz broadcasting program huni thakise. Aru eta huniya hobo Hindi film gaan program live phone in request program. So RJ Jacob apuni han sobke welcome kori ase, swagat kori ase. Namaste aru salam koine janai di ase. Well listeners kan আপনি গান ডায়াল করব পারে এই নম্বরে 0370224-3036 মা আরো একবার কই দিয়েছে নম্বরটা 0370224-3036 এই নম্বরে কল করেছি কলে মই আপনি খান লাগা কলটো রিসিভ করি কিনা আপনি খান কি গানা শুনবলে মন আছে এই গানাটা মই বাজাই দিব কিন্তু মই আগে বারাই আপনি খান কি রিমাইন্ড করে দিয়ে আছে আপনি খান কি গানা শুনবলে মন আছে ফিল্ম লাগা নাম টাইটল অফ দ্য সং আগে পৰা ভাবি কিনা থাকি যাবি কিলে মানে ফোন কৰিয়া পিছতে মই অপশ্যন দিয়াতো এইটো ইমান খুশি নাই কিলে মানে টাইম বি খতম হৈ যায় টাইম যায় যায় দোষা মানুহ খান বি কল কৰি থাকিব পাৰে এইটো কাৰণে তেখান কিবি টাইম দিব লাগে ৱেল লিচনাৰ্ছ জো আবি শুন ৰায় প্ৰগ্ৰাম আবি লাইভ ফোন ইন প্ৰগ্ৰাম চলনে ৱালা হ্যায় মতলব চালু হোনে ৱালা হ্যায় ইসিলিয়ে জো আপ লোগ গীত মাঙেগা লাইভ ফোন ইন প্ৰগ্ৰাম কৰনে কে লিয়ে তো উস গানা কো আগে সে হি আপলোক ধুন কে রাখ লেনা অর জো টাইটল অফ দ্য সং ও ভি আপলোক ঠিক তৈয়ার করকে রাখনা অর জব ফোন করেগা উস সময় পর আপলোক দের না করকে দুসরা টাইম নেই খাকে আদমি দুসরা কা কল ভি আতা হ্যায় ইসিলিয়ে ও ফটাফট করনে কে লিয়ে হাম টাইম ওয়েস্ট নেই হোগা ইসিলিয়ে ওই বল রা হ্যায় তো থ্যাংক ইউ সো মচ তো অলরেডি কল তো আহি আছে মই কল রিসিভ করে দিয়ে আছে ওয়েল দিস ইজ মাই ফার্স্ট কল হ্যালো
3: গুড ইভিনিং স্যার
2: গুড ইভিনিং গুড ইভিনিং
3: মে আশুতোষ ফ্রম ত্রিপুরা
2: আশুতোষ ফ্রম ত্রিপুরা
3: ইয়েস স্যার
2: ওয়েল থ্যাংক ইউ সো মাচ আশুতোষ ফর কলিং
3: হাউ আর ইউ স্যার
2: আই এম ভেরি ফাইন থ্যাংক ইউ হোয়াট অ্যাবাউট ইউ
3: हाँ वेल वेल
2: ओके वेल वेल ओके आप कैसा हो
3: बहुत बढ़िया
2: बहुत बढ़िया ना ठीक है उधर कैसा है मौसम
3: मौसम सार बहुत खतरनाक मौसम है
2: गर्म
3: पूरे दिन बारिश और बारिश
2: यहाँ भी ऐसा है पूरा दिन बारिश ही है
3: घर से निकल नहीं पा रहा हूँ सर
2: अच्छा एनीवे मौसम तो अभी तो बारिश का मौसम ही है ऐसा ही होगा है कि नहीं
3: बिल्कुल सर जी बिल्कुल
2: ओके तो आज कौन से मूवी का गाना सुनना है आशुतोष
3: सर जी आज मुझे सुना दीजिए फिल्म का नाम है लाल दुपट्टा मलमल का
2: लाल दुपट्टा मलमल का ठीक है
3: ये तो मिलेगा कि नहीं
2: मेरा ख्याल में मिलेगा होगा लाल दुपट्टा मलमल का ना
3: हाँ जी
2: हे जैसा लग रहा है लाल दुपट्टा हाँ लाल दुपट्टा मलमल का कौन से गाना सुनना है इससे
3: रकी बोस से हबी बोस से अनुराधा पडवाल जी और सुरेश वाटकर जी
2: सुरेश वाटकर सुनी आँखियों में
3: ये दूसरा है
2: तो आपने जो बोला वो टाइटल सॉन्ग तो नहीं है हम लोग के पास मतलब
3: अच्छा
2: लाल दुपट्टा मलमल तो है फिल्म तो बहुत गाना है इसमें क्या हाँ बताए जाने जान ना कुछ बात
3: दूसरा फिल्म बोलो
2: हाँ बोलो बोलो आई मिलन की रात ना
3: जी
2: आई मिलन की रात

0: Hello.
1: Hello.
0: Wow, lo cumile.
1: Yeah.
0: ¿Quién llega?
1: Bala,
0: ¿Va a la cena? Sí, qué sé. Ahí la da. Okay. Tate quién llega, pani, diría sea. ¿Cuánto ganamos ni volvemos a ahí la da? Title song. Title song itu tu Aila na ish kapari Aila.
1: Aila,
0: Okay. Tiga sih bajai di bawah.
1: dedication
0: Okay. Okay.
1: राजेश कुमार, अभिषेक ताली और अपनी के और
0: ओके
1: बाईचंद मुंडा मंदिरा तो जयपुर
0: ओके ओके
1: ना एक ही
0: ঠিক আছে তো মই বাজাই দিব শুনিনে
1: আছে। থ্যাংক ইউ
0: জিপি
1: থ্যাংক ইউ
0: দে
1: থ্যাংক ইউ ওকে
0: ওকে থ্যাংক ইউ ওয়েল ডিসমিস কৰি দিয়া শুনিব আকৌ শিৰাজ উপাল আৰু নাতালিয়া ডি লুচিও লগা ৱাস্তে ফিল্ম আছে আই

0: उनका सम्मान बढ़ाया, हमने उज्ज्वला सिलेंडर देकर उन्हें धुएं जैसी तकलीफों से भी बचाया।
1: दशकों से हमारी बहनों के पास हुनर भी था, मेहनत भी थी, लेकिन उन्हें पूंजी और अवसर नहीं मिलते थे। 3 करोड़ महिलाओं को लखपति दीदी बनाने का जो संकल्प किया था वो पूरा हो चुका है।
2: प्रधानमन्ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে চৰকাৰৰ ছেল্ফ হেল্প গ্ৰুপছ লগতে সাথ দি আছে, যাৰ আগে বঢ়াই কিনে মহিলাখন ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট বনাই আছে। নাগালেণ্ড গভৰ্ণৰ নাথ কিশোৰ যাদৱৰ জীৱন বচাই দিবলৈ ভলণ্টিয়াৰ ব্লাড ডনেশ্যন ৰাখিবলৈ আৰু বীমাৰ কাৰণে ছাষ্টেইনেবল ব্লাড ছাপ্লাই দৰকাৰখন জনাই দিছে। ৱৰ্ল্ড ব্লাড ডোনাৰ ডে 2026 আজি কয়মাটিৰ ৰাখিয়া সময় কোঠা কৰি গভৰ্ণৰ পৰা কৈছে কি গ্লোবেল কেম্পেইন পৰা মানুহখন লগতে খুন দিবলৈ মনৰ ঠাইদি কিনা খুন ট্ৰান্সফিউশ্যন কাৰণে বেছি ডিমাণ্ড থাকিয়া বুজাবলৈ হেল্থ কেয়াৰ ছিষ্টেমছ লগতে মাতাত দিবলৈ কৈছে। তাৰ পৰা নাগালেণ্ডে ভলণ্টিয়াৰ ব্লাড ডনেশ্যন লগা কাম দি খুশি জনাই কিনে তাইখান দিও বিশ্বাস কৰিবলৈ পৰা খুন ছাপ্লাই ছিষ্টেম দিয়া লগা চবচি দৰকাৰ আছে। গভৰ্ণৰ পৰা কৈছে কি তাৰ পৰা আগি চাল খান্দি 36 টাইমছ খুন ডনেট কৰিছে আৰু তাৰ লগা চকু ডনেট কৰি কিনা দৰকাৰ হোৱা খান লগতে মদাদ দিবলৈ ৱাদা ৰাখি আবি জনাই দিছে।
3: I am particularly encouraged by the growing movement of voluntary blood donation in Nagaland. Our voluntary donors are the foundation for a safe and sustainable blood supply that meets the needs of patients requiring their selfless service deserves our deepest appreciation and continued support. Let us all embrace the spirit of this year theme and work together to build a healthier, more caring and human society.
2: গভৰ্ণৰ পৰা এডুকেশ্যনেল ইনষ্টিটিউচনছ চিভিল ছচাইটি অৰ্গেনাইজেশ্যনছ আৰু জনতাখন লগতে ভলণ্টিয়াৰ কৰি খুন ডনেট কৰিবলৈ অনুৰোধ কৰি কিনে খুন ডনেট কৰিয়া লগা হাৰ ইউনিটটো আছিয়া লগা এটা গিফ্ট আছে আৰু জীৱন একটা বাচাই দিবলৈ মৌকা আছে। অফিচাৰটো কহিমা ডিষ্ট্ৰিক্ট প্লানিং এণ্ড ডেভেলপমেণ্ট বৰ্ড পৰা ভলণ্টিয়াৰ ব্লাড ডনেৰ্ছ এছ'চিয়েশ্যন নাগালেণ্ড লগত মিলাই কিনে জৰ্গা কৰিছে। ভাৰতীয় জনতা পাৰ্টী নাগালেণ্ড পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা অফিচ দি 12 চাল পূৰা হোৱা দি আজি মানাই কিনে বদলাব হোৱা গভৰ্ণেন্স, ইকনমিক গ্ৰোথ, ৱেলফেয়াৰ বঢ়াই দিয়া আৰু ইণ্ডিয়াৰ কাৰণে দুনিয়াতে পেহচান উঠাই দিয়া সময় একতা হিচাপে জনাইছে। ষ্টেট বিজেপিৰ ষ্টেট অফিচ কোহিমাৰে একটা প্ৰেছ কনফাৰেন্সি কোঠা কৰি শ্ৰীপেটন পৰা কৈছে কি প্ৰধানমন্ত্ৰী এলেকা লিডাৰশ্বিপ পৰা বিশেষ ছেক্টৰছ কাণ্ডে পভাৰ্টি হটাই দিয়া, ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি, ডিজিটেল বদলাব আৰু ছচিয়েল ৱেলফেয়াৰ মিলাই কিনে উঠাই দিছে। তাৰ পৰা কৈছে কি কিছুমান ফ্লেগশ্বিপ ৱেলফেয়াৰ প্ৰগ্ৰামছ লগাদো জানাই কিনে 81 কৰোৰ ওপৰ মানুহখন পৰা ফ্ৰী ফুড ব্ৰেইনছকো হোটেল মাহেনা পাই আছে আৰু 4 কৰোৰ ওপৰ ঘৰ কাণ্ড প্ৰধানমন্ত্ৰী আৱাস যোজনা নিজেৰে বনাই দিছে। তাৰ পৰা কৈছে কি 10.5 কৰোৰ ৰুৰেল হাউছহোল্ডছ লগতে টেপ ৱাটাৰ কানেকশ্যন টু বি জল জীৱন মিছন নিজেৰে দিছে।
4: Geopolitical influence as the voice of the global south. The 12 years of Modi government in office have been dedicated to trust, development and public welfare. These history, milestone marks and extraordinary journey of public service.
2: একে সময়তে টুৰিজম আৰু হায়াৰ এডুকেশ্যন মিনিষ্টাৰ টেমচেন ইন্দা লংব্ৰা জাইজা 12 চালটো ইণ্ডিয়া লগা উন্নতি চাফাৰ্টে একটা চাপ্টাৰ হিচাপ জনাইছে। দেশটো বেছি জলদি বিকশিত ভাৰত 2047 লগা স্বপ্না দি আগে যাই আছে কৈ কিনে শ্ৰী আলংব্ৰা ইণ্ডিয়াটো মোদী লগা লিডাৰশ্বিপ নিজেৰে বেছি আগে বঢ়াই কিনে চবচি ডাঙৰ গ্লোবেল পাৱাৰ হিচাপে আহি থাকিয়া চাল দি হ'বলৈ উমেদ জনাইছে। আকাশবাণী কয়মাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR _ কয়মা দি ফল' কৰিবি। আপুনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কয়মাৰ পৰা শুনিবলৈ পাব। ৱেলকাম বেক, আপুনি খান চাম লগা খবৰ শুনি আছে। নাগালেণ্ড ডেপুটি চিফ মিনিষ্টাৰ য়েনথং পেটন আৰু মিনিষ্টাৰ ফৰ টুৰিজম এণ্ড হায়াৰ এডুকেশ্যন টেমচেন ইমনা আলংব্ৰা 6টা নাগা চিভিলিয়ানছ খান মণিপুৰ লগা কাংপকপি ডিষ্ট্ৰিক্টি মৰাই দিয়া ওপৰত আজি নিন্দা কৰিছে, যোনটো একটা ট্ৰাজিক আচৰিত ঘটনা হৈ কিনে ৰিজন দিছে।